0: পালে জাগাইতে হবো। আপনার এই 1638 বিশিব সম্রাট শাহজাহান মুঘল রকনি রাজা খোর শাহজাহান বাদ ইয়াকে বাদ তাবুনি দিল্লিনি লাল কিলানি চংসিনি দ অবন সামনানি বাকে দাকিমু রমানি শাল আবনি বাকে তিনি ও শাল বেলাই মুখলাই জাগাই দ 1459 বিশিব তিনি নাই সাল রাজস্থানী যোধপুর আউলি এবাবন সূর্যনগরী বহনি মানো বনি সংসারজামনি শাল আবনু কারিব 1591 বিশিব হঙ্গাঙ্গায় সান মার্কোস ইউনিভার্সিটি নি সংসারজাকমানি শাল অবহায়ুনি যতনি কামতে জুদাকে সংসারজাকমানি ইউনিভার্সিটি নি চাই মানো তিনি শালও অবন সামজাকমানি বাকিনাই বিনি সামগ্রগিনাই বেলাইন মৈতকলাইনাই ককলাম রক সালাই যাব আবনু কারিব 2008 বিশিব তিনি হাই সালানো চাইনাও বেলাই কিরিমা সিংসা বাংলা ইয়াকে বা আর্থকুইক ফাইমা বাই গবাংমা বড় রক থাকা আপনি বাকি তিনি সালো মৈতকলাই যাকি দো অ সালো গবাংমা বরক নো বরকনি নক নকনি বড় রকনো গানাগিনি বড় রকনো কামা জাকমানি শাল আপনি বাকি নো অ শাল নো বরক মুইতো খেলালাই দ আসুক জোড়া যাইমান লাইখা এবার খানা লাইখা তিনি সালো লাইথাংজক বিষয়টাকে তামরক পাতিখা আবরং লগিনাই ককিসা আইনি খরং বান্ধব চিন্তাব খানালাই সাকামি কক সাকামি কক যিন খালাই খানালাইনে কক থাইসা থাইনাই নিপা ভাইরাস এবার বেলাই কিরিমা সিংসা কাইসা বেমার রকিনে কক থাইসা থাইনি 2026 এবার তাকলাই বিশিনি জানুয়ারি তালো ভারত হানি ওয়েস্ট বেঙ্গল ইংখাপা পশ্চিমবঙ্গ কাইসা কতাল খে ভাইরাস সিনি জাখা আবংখা নিপা ভাইরাস অব বাই আজাগানি আমচাইনি বড় রক খরসা খরংনি মানজাকমানি যেন সাইমানখা হায়ং সাকাহা মথা এবা ওয়ার্ল্ড হেলথ অর্গানাইজেশন অবনোদৈনে বেলাইনক কিরিমা সিংসা বড় রকন সাকথারি দানানে বগি কককচারখা তাবুক যেন সাইমালাইন নিপা ভাইরাস তাম তিবিনি সিনেমু বাহাই নিপা ভাইরাসনি সিনেমুখা পইলা ফুরুন নিপা ভাইরাস বাইজে বড় রক মানজাকনাই আবো মানজাকমানি ইয়াগুলো সাল থামতাই সালচি ব্রেনি বিশিং ও বিনি সিনেম রক এবার নুকমারি রং নুকজাগো আবো রকমখা বেলাইন কুলুম কাসাউই বখরক সাজাকনাই আবনো কারিব কেব কেবনে কেব নুকজাগো বখরক নি এনসেফেলাইটিস ফুলি উই থাকমানি আপনি বাকি বরক লেঙি থাঙ্গো উনিয়াখা আমং চিমং উংজাগো উনিয়াখা মগ্রি মায়া তাই বরক বেলাই নবাঙ্কা আঙ্কা কমাও ফানো তাই সে চায়া আমা হাইফা নঙি থাকমানো আপনি কারি বক কেবো কেবনি খে নুকজাগো কবায়ো কবায়ং মানি তাই ইয়াকুং ইয়াকরক সাজাকমানি লেংজাকমানি বহক সাজাকমানি অবহাই রকব বিনি পইলা ফুরু মারি রক নুকজাগো বাহাইকে যেন শাক কাটি দংনানি হই সানানে থাকাঙ্কাই আজরাও সাজাক গথং খেজুরি রকন চায়াবই দংনানি বাকি তাই বুফাঙ্গ যে বথাই ফল ফকলা রক ইসা মিসা চাজাক খুরজাক অমহাই ফল ফকলা রকন চায়া দংনানি বাকি সাজাক মখিদিং থাকিদিং রক বাহাইন তামনি হাঙ্কাঙ্কাই অব নুকজাকমানি হিনি যেন খনামানি হাঙ্কাঙ্কাই টবাক তাই ওয়াকনি বিশিংতুই বেলেখে ও बेमारी सरी मान जोंखनाय फायो आबुनि बागै न तबाग डक न गानागिनि बानारिया वै तै वाक रक न साफ सुथराखाय सुवै तन्नानि तै ओंया खेबा वाक रक रिया वै तंका हांगाय न जाखगो आबुनि बागै अ बेमार बर'नि बैसागनि निफानो बर'नि बैसागो गोफायमानो तै जे बर' रक गोफाजाक अ बेमारि बाय बर'नि फानो सलैमानो गानागिनि दंनाय बर' रक आबुनि बागै न जे बर' रक अबहाय बेमारि मानजों होनि सायमानि गाना तंका हांगाय बर' मास्क इउज खालायनो नांगौ एबा सामुङाव फोलांनो नांगौ अब ओंमानि यागुल' फिया दाबुसो जराथै अ बेमारि बाय मानजाकमानि कक्टमारक चिनि भारत हा कतरक खाना जायगाखौ आसु जरा निपा भाइरास नरुगैनाय जों ककिसा खाना लायखा अमाहायखे जों साखाम नि बिसिंतै गाहाम ग्रिंखे तंनानि गाहांखाय जों नांखुकमानि ककलाम रकनो जरा जराव जों खाना नांगौ तै सायमा नांबो नांगौ
1: औ फारिखे जों तक थांलायानो हुबानि गांला खालायमानो रोगै ककथाइसा थानि जों मिहिदों बेरामो गांला बहायनो कासा मंगोनां न बनो जों साबिमानखे डायबेटिस बेमारकनि बागैबो बेलेखे काहाम तै दाल बिदाल मुइरकबो संगैसाइमानो बिनि पद्रेपद जाद्रं बिसिङ नुगजागो पोसा द मौसमी आरका हरित लंगजीव ह्वाइट लंग हाइब्रिड एम बी टी एस 101 102 ग्रीन लंग प्रियमद नवीन आबहायराव गांला बुसलैनि बुकुर किसा ग्राकनि बागै बनसजों गायना सोगां लिटार कासा तैयो ग्राम कायथाम केप्टिन बिथि बायखे हरसासक समैटनिखे बेलेखे जानाय तामनि बागै हिमालय बुकुर ग्राकनि बागै बो आसायनानि दुगै थांगौ अमाखे समैटन खांखे दातिनो आसायनि ते काहाम बंनाय साना थांखे जों जत' जराव नसे गांलानो गायै जायैमानो तामुखेबा हा समनखे जानुवारि तालनि सिमि मार्च तालाव जों गायमानो तै जुन जुलाइ तालाव बहायनो गायमानो एकर कासेआव बिसियाफानो जों जि सिनि सिमि जिनै मालखौ मुसुग बिखि एबाखे जाब्रा कसक हाबाय साफलै रुवै आल बायना नांनाय एम अ पि एख पटास रुवै गायमानखे बेलायनो हमनाय जों हाखर खरसाव कल थांखुक फांनै फांसारा नायै तै गुबुननि फांसारा हामथायारावनोखे फुइ खिबिना नांगोन गांलानो जों जार एबाखे हा साखावफानो गायमानो हाखार खुरनांखे जों फुट चार फुट बाय पास फुट खालाय गोजाल गोजालखे हाखर गिदिर गिदिरखे खुरै आरो मुसुग बिखि गोरान किसे किसे रुवै गायमानखे आसायनि बागै गाहामंगौ तै चारारा बहायनो बुफां गाहामंनाय बुफांबोसा जेफ्रु चारनि सिमिसि इन्सि लग कलकफायो आफोरखौ जों जारक गायनो हांखोबा जाब्रा सायै जारक गोसोङै रहना नांनाय तै हाथि बारसाव बिसियाफानो जों साननैखे नायगिरनि खालायनो नांगोन महाखे जों गांलानो गाहामखे खालायमान लांखेंखे तै गोबांखे खालायखेंखे नगबसायमानो तै हाथिरगो फालैबो दाबुक रां पैसारक आजिवै नग नखुंग जबायमानो आसुग जरा खोनालायखिया गांला गायमानगै कक थाइसे थानि दाबो खोनालायनो कक थुमरक बिसि ब्रुमनिहाय ताकलाय बहायनो काक्राबन ब्लकनि मेलागर तिला रोंनक बोसकांग' अ मेटालनि साल जिब्रैथाय